Yes, listeners can help me call a message. Can I can have some message for it? Yes, like I say, good morning, RJ Jacob. In our life, many failures comes, which we sometimes can't bear. Good thing comes little, but bad things comes more. What about you? Going like I say, from Rokovile Meta, 4 mile depo par chumuki dima para. Well, Rokovile Meta, failures are success. Ito kan to, ay thake life de, kintu mukhen failures ki bhi face kru bole jani wala ge. At the same time, success is a good thing. But failure is a good thing. So I think about So I think you'll understand what I mean. Thank you so much for writing. Another message is that Sapat Sringi Radio Listeners Group can be written. Good morning, FM Trikopan family. Well, thank you so much. আৰু ইয়াতে দুৰ্গেশ নগেনপুৰী, ৰাধেশ্যাম নগেনপুৰী, বন্দনা, বাহুন্দা, বিন্দু, গলু, কুসুমবাই, বাবু, দিব্যাংশ, সুৰেশ কুমাৰ দক্ষী, সুৰেশ বৰ্মা, ঋষভ কানক, ভাওনা বৰ্মা, প্ৰেমলাল বৰ্মা, নিকেশ, ধৰ্মেন্দ্ৰ আৰু মমতাবাই বৰ্মা তেখেন বুলি লিখি কিনে পঠাই আছে গুড মৰ্ণিং কিনা ৱেল থেংক ইউ চ' মাছ ফৰ ৰাইটিং আৰু ইয়াতে অৰুণাচল প্ৰদেশ ইটানগৰ পৰা হলংগী তেৰং তেৰণ আৰং তাই লিখি কিনে পঠাই আছে তাই লিখি আছে হেল্ল' আৰ জে গুড মৰ্ণিং আজিতো ইমান গৰম আছে দেই কৈ কিনে লিখি আছে গৰম হ'লে বি গানাটো শুনি কিনা শুনিবলৈ নাই ইমান তে থানো এং টি কিনা ফ্ৰম লিখি আছে অ'কে থেংক

0: FM Dragon Band.
1: 103
0: MHz. News, music, and entertainment.
1: This is FM Dragon Band.
0: FM 103 MHz.
2: Good morning, itu Akash Fani Kohima. FM Dragon Band 103 MHz right here. Real time traffic ani dia se 10 baji pujo laga. That is itian pujo laga. Kohima town laga. মনকাৰা বাৰৰ লগে পি এইচ কিউ জংচনটো খুলি এতিয়া নৰ্থ বাউণ্ড দেট ইজ নিচে জাগান হ'লে মন্দিৰত আছে আৰু চাউথ বাউণ্ড যোনখন ওপৰ পিনে আহি আছে সেইটো হ'লে লাইট আছে কোনে জনাই দি আছে কিন্তু আপুনিখন অল্টাৰনেট ৰুট আলগ ৰাস্তা চলাবলৈ মন আছে ক'লে অল্ড মিনিষ্টাৰ্ছ হিল টু জেল কলনিটো ৰাস্তা চলাব পাৰে পি এইচ কিউ জংচন পৰাৰ লগে মেজৰ জংচনটো খুলি এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি লাইট আছে হালকা আছে ট্ৰাফিকটো কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে ক'লে পাৰামেডিকেল টু টি মডেল টু আই জি ইটো ৰাস্তা চলাব পাৰে নহ'লে লেডি মাইলছ ৰোড ইটো ৰাস্তা চলাব পাৰে টি চি বি গেট পৰা লৈ কিনে ৰাজু পইণ্ট হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি লাইট আছে হালকা আছে ট্ৰাফিকটো কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে ক'লে টি চি বি গেট টু ৰাজু পইণ্ট চলাব পাৰে নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট নহ'লে ফুলবাৰী টু খচিজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট ইটো ৰাস্তা চলাব পাৰে ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট হ'লে এতিয়া নৰ্থ বাউণ্ডে হ'লে লাইট আছে আৰু চাউথ বাউণ্ডে হ'লে মন্দিৰত আছে কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে ক'লে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে ইটো ৰাস্তা চলাব পাৰে হাইস্কুল জংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে লাইট আছে কিন্তু আপুনিখন আলাক ৰাস্তা চলাবলৈ মন আছে ক'লে বিলিগ্ৰাহাম ৰোড টু ডি পি এছ চলাব পাৰে নহ'লে হাইস্কুল জংচন টু টি মডেল ৰোড ইটো ৰাস্তা চলাব পাৰে আৰু এন এইচ এ কে জংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে ট্ৰাফিকটো লাইট আছে হালকা আছে কিন্তু আলাক ৰাস্তাত চলাবলৈ মন আছে ক'লে টি চি বি গেট টু ৰাজু পইণ্ট এইটো ৰাস্তাত চলাব পাৰে এইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰাফিক আপডেট আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব 10:30
0: News, music, and entertainment.
1: This is FM Dragon Band.
0: FM 103 MHz.
2: Welcome back, listeners. Ito Akashvani Kohima FM Dragon Band 103 MHz. Apni han program huni ase. Aro ite huni thakya program ase. Hindi film gaan program. Our choice. That is moi laga person. Hindi film gaan program. To pehla aku dusra geet huni bo. Tushar.

0: कट्टा कि सिधा स्पटिङ गर्ने बेसी होइन अरू त्यो स्पटिङ क्रुसियली किमान बि सोरम न इतुबा मैला फ्रेन्ड्स कन्दो स्कुल बि नहा हुई जाए बेसी हेभी फ्लो ला दिन दिँदो ना इतु लगा लिक कुरा लगा इम्बेरेसमेन्ट न इतु कान पुरा स्पटिङ कुरा लगा इम्बेरेसमेन्ट इतु कान सब पुरा स्कुल एक्ला नहोइन कलेज एक्ला नहोइन काम दिबि नचाबि हुई जाए ना आरो आमियान बेसी वाला दो नजाने बट आमियान सेनिटरी नेपकिन चुलाइन हात थोलाब लागे बिकज आमियान ला म्युकस आमियान ला बडी फ्लुइड्स कन सब तो सेनिटरी नेपकिन कुसिना सो दो इतु छुइकिन आमियान हात थोला नाइ होली दो इतु इनी ब्याक्टेरिया दो ट्रान्सफर बि करे ना आरो हेपेटाइटिस बी कान बि इतु प्राय लागि जाए यतो कारणे सेनिटरी नेपकिन चेन्ज कुरा पछिरे फालबार डिस्पोज अफ गरिन हात थोलाइकन हात बि यिनी टिस्यु पेपरबा अनि फालबार सफा गरिदिन ला सुकाइन थाकिब लागे
1: মাইকী বাচ্চাখান লগা মাজতে এইটো লিখা পুৰা তাহান একচেছ কৰিব পাৰা আৰু মেনষ্ট্ৰুৱেল হাইজিন প্ৰেক্টিচেছ এইটোতো হ'লে কেনেকুৱা কোৰিলেট কৰি আছে
0: মাইকী বাচ্চা এটা স্কুল যাব স্কুল দিবি শিকাই লৈ না মেনষ্ট্ৰুৱেশ্যন কি আছে এনেই স্কুল ভাল আছে বুলি তো চব ঠিক ঠাক ৰান কৰি আছিলি তো এইটো স্কুল দিবি শিকাই দে মেনষ্ট্ৰুৱেশ্যনটো কি হয় কেতিয়া কৰিব লাগে এইটো চবটো শিকাই লৈ তো এইটো একলা নহয় না একজন একজন কথা পাতি কৰা জানি দিবি শিকি লৈ না এইটো কাৰণ চব পুৰা আৰু টিচাৰ বাবে শিকাব নহ'লে প্ৰগ্ৰাম আলাক আলাক থাকিব এইটো কাৰণ চব লা কেম্পেইনছ আলাক আলাক পৰা আমি আনলা ডিমাগটো খোলাই দিয়ে না এইটো কাৰণে কেতিয়া তাহান স্কুল যা শুৰু হ'ব কলেজ খান যা শুৰু হ'ব এইটো কাৰণ টাইমতে অট'মেটিকেলি এইটো লা অৱেৰনেছ পিনি আহি যা প্ৰগ্ৰাম আলাক আলাক তৰা এইটো এটা দেখি পাই আছে
1: আচ্ছা আচ্ছা পিৰিয়ড নহ'লে বি মেনষ্ট্ৰুৱেল পভাৰ্টি এইটোতো হ'লেতো আমাখন পইলা নহ'লে বি আজিকালি বি একদম নাহনীয়া লগা ৱৰ্ড এটা বি আছে তো এইটোতো মতলব কি আছে আৰু এতিয়া আমাখন লগা ছ'চাইটি দে এইটো কেনেকুৱা চলি কিনে যায় আছে
0: পিৰিয়ড পভাৰ্টি নহ'লে মেনষ্ট্ৰুৱেশ্যন পভাৰ্টি তো আমি বি আমি আন লাইফটোৱে না আছে কি আমি আন নিজৰ লা কিচেনতে একদম শান্তি হৈ না একদম হেপ্পী হৈ না বি বহি যায় না চ' আমি আন আউটচাইড দুনিয়া বি নেদেখিয়ালা বি হৈ যায় তো আমি বি নহনি না থাকিয়ালা আছে হ'লে বি মহান বিহাৰ ফানে একটা প্ৰগ্ৰাম থকা টাইমতে মেনষ্ট্ৰুৱেশ্যন পভাৰ্টি তো মহান ফেচ আপ ক্লোজ এণ্ড পাৰ্চনেল দেখি পাইছে না এইটো দুইটা কিচম থাকিব পিৰিয়ড পভাৰ্টি মেনষ্ট্ৰুৱেশ্যন পভাৰ্টি তো একটা তো লেক অফ মেনষ্ট্ৰুৱেশ্যন অৱেৰনেছ মেনষ্ট্ৰুৱেশ্যন কিনা শুরু করে বডিটি কি হয়ে কিনা ডিসপোজ অফ করব এইটু না জানিয়া লাভ একটা থাকিব না এইটু লাপরে আরো কোনবা তো এক্সাম্পল স্যানিটারি ন্যাপকিন কিনিব না পারিয়ালা দুপুরা না এইটু হান লাগা বি একটা হয়ে যায় এইটু কিতিয়া কিনিব না পারিয়া হয়ে যায় বেশি ইম্প্যাক্ট করে না আমি আন স্পটিং করে একলা নহি না হিলা হিলি করিলে বি মুশকিল একটা হয়ে যালা আমি লক্ষরে একটা মাইকি আহি থাকে কাম করবলে তো তাই কোয়া তো তাই পিৰিয়ড লা দিন দিল বেছি হাজিৰা মানুহে আছে না তো কাপোৰে দুইটা তিনিটা লগাই গৈছে তাৰিহে স্পটিং কৰি দিয়ে না এইটো বিটো পিৰিয়ড পভাৰ্টি আছে তো চ' আপুনি পইচা নাথাকিয়াৰ কাৰণে নহৈছে যিটো পইচা থাকিলে বি বেছি ইণ্টেৰিয়ৰ হৈ যাইছে না নাগলে বি তৰি হৈ যাইছে কোনোবাটো নাপাব পাৰে তো তাতে ষ্টে ফ্ৰী কেয়াৰ ফ্ৰী উইচপাৰ কাৰণ কিনা দেখিব পাৰে না এইটো কাৰণ বি থাকিব এইটো কাৰণে এইটো কেতিয়া হ'ব পিৰিয়ড পভাৰ্টি তো পইচা নাথাকাৰ কাৰণে না নহ'লে তো একচেছ নাথাকাৰ কাৰণে এইটো কিনিব নাপাৰে হৈ যাব আমি আনলা ৱৰ্ক আমি আনলা স্কুল আমি আনলা ডেইলি ফাংচন চবটো ইম্পেক্ট কৰি লৈ না আৰু এইটো আমি আনলা ছ'চাইটিটি বি আছে দে মই ফাৰ্ষ্ট বিহাৰতহে দেখিছে হ'লে বি আমি আনলা ছ'চাইটিটি খৰাই না চাইছিলে আমি আন বি ইণ্টেৰিয়ৰ নাগালেণ্ডে তো বেছি মাইকী খান চেনিটেৰী নেপকিন নজ্বলাই না কাপোৰ সি জ্বলা লাভি বেছি দেখে না আৰু কাপোৰ বি মিছা মিছি জ্বলাই দিয়া লগা আমি আগেৰে কোৱা নিচিনা বি ভিলাবলৈ আছে তো অলপ খুন জামা কৰি দিনা ভিলাব ইনা লা মেণ্টেলিটি বি আছে না এইটো চব তো দিজ আৰ নাথিং বাট পিৰিয়ড পভাৰ্টি আছে
1: আচ্ছা আচ্ছা আৰু দুচৰা এটা জানিবলৈ মন থকা ধৰিলে মাইকীবিলাক মাজতে পিৰিয়ড পভাৰ্টি এইটো ধৰিলেতো কেনেকুৱা পৰা এফেক্ট কৰি থাকে
0: কেতিয়া আপুনি আৰু মই কৰি না চাইছিলোঁ তো কেতিয়া আমি যোন এইটো একটা পেণ্টি লাইনাৰ নৈছিলোঁ একটা চেনিটেৰী নেপকিন থাকিব মন চিন্তাই হৈ যায় নহয় না মই কোন কিৰি আছে কোনটো জেগাৰ পৰা লিক কৰি ল'ব না নহ'লেতো এনেই ওলাই যাব বোলা এইটো লগা এইটো লগা দুখ হৈ যায় তো এইটো লগা প্ৰব্লেম হৈ যায় না এইটো লগা এংজাইটিটো বেছি হৈ যাব নৈছিলোঁ তো এইটো তাক বি মই কিনিব নাপাৰি কি না আছে আমি লা আমি লা লাইফ তো এনেকা বি ভাবি যায় না তো ডিপ্রেশন বি হয়ে যাব আর আমি আন লা সোসাইটি এনেকা আছে কি বেশি স্টিগমেটাইজ হয়ে যায় না কোম্পা স্পটিং হয়ে যাইছে কাপড়ে কাপড় লাগিয়ে যাইছে।

0: 자기 때 보자와 혼이 자기 쓰는 게
1: 각기 하세요. 각기도 하세요.
0: 왜 자기 때 키키 다들 자기 때 한번 꼬집나
1: यूं ही तुम मुझसे प्यार करती रहो दिल दुबा भी ऐसे वादा रहा
0: हाँ
1: और मेरे मौला ऊपर वाले और ऐसा जादू
0: तो
1: कौन तो होने वाले मन से
0: वादा रहा तो होने बन गये
1: अच्छा अर्णब चक्रवर्ती और श्रिया घोषाल लगाना
0: हाय हाय हाय हाय
1: ठीक ऐसे बजाय दी वो
0: तो डेडिकेशन थकी से
1: ओके
0: सबसे पहला कॉल करी थका प्रेमजीत चक्रवर्ती लगा और सेकंड कॉलर भाईकुन मुंडा
1: ओके
0: और बिमल बसुमतारी जोगेंद्र रंगी रमेश पात्र रुनु पात्र लाकी अपूर्व पात्र
1: ओके
0: और प्रेम प्रेमिका देवा सुनीता बसुमतारी अंजलि बसुमतारी और काशी माली सिली माली साबिना बेगम और रघुबेला मेठा चुनिल पांचो और सोफी ब्रदर्स और टाइसन दोस्ती और धनंजय और कुल मिलाकर एक नाम था पिछले तो पहाड़ी जैसे
1: रघुबेले मेठा
0: नहीं नहीं किबा मुशोर नरेन मुसाहारी
1: ओके
0: तेखान भी डेडिकेशन थाकिबो आरो दिल्ली पुरा धर्मवीर आरो अविनाश सिमला पुरा राकेश आरो रमेश प्रजापति
1: सबके ओके ओके
0: तेमन भी नाम माने बहुत लंबा हो जाइसे तो
1: तेखान
0: या ना पाबी सब कन तो नाम लबो ना पारे होले भी सब कन के मय
1: डेडिकेट करे जे
0: डेडिकेट कर देसे आरो शिकारे रंग पर कन भी
1: ओके थैंक यू दे আপনি এটা মাঙা গাতো
0: জন পূর্বি থাকিছে হয় হয়
1: এটা গানা তো মই আফটার ট্রাফিক আপডেট আপনি এখান কে বাজাই দিব দে
0: হয় হয় হয়
1: ওকে থ্যাংক ইউ সো মাচ
0: থ্যাংক ইউ
2: এফএম ট্র্যাগোবান 103 মেগাহার্টজ নিউজ মিউজিক এন্ড এন্টারটেইনমেন্ট এফএম 103 মেগাহার্টজ
1: গুড আফটারনুন এইটো আকাশবাণী কহিমা এফ এম ট্ৰাগোপান 103 মেগাহৰ্টজ পৰা এতিয়া ৰিয়েল টাইম ট্ৰাফিক আপডেট কহিমা টাউন লগা নিদি আছে ডেট ইজ দিন 12 বজি লগা মন কলাপাৰা লৈ কিনে পি এইচ কিউ জংচন তক হ'ল এতিয়া নৰ্থ বাউণ্ড ডেট ইজ নিজে জাগাখন হ'লে মধ্যৰেত আছে আৰু চাউথ বাউণ্ড যোনখন ওপৰ পিনে আহি আছে এইটো বি মধ্যৰেত আছে কোনে জানি দি আছে কিন্তু আপুনি কাৰণ অল্টাৰনেট ৰুট আলাগ ৰাস্তাত চলাবলৈ মন আছে কৈলে অল মিনিষ্টাৰ্ছ হিল টু জেল কলনী চলাব পাৰে পি এইচ কিউ জাংচন পৰা মেজৰ জাংচন তক হ'লে এতিয়া নৰ্থ বাউণ্ডে হ'লে লাইট আছে কিন্তু চাউথ বাউণ্ডে হ'লে হেভি আছে কিন্তু আলাগ ৰাস্তাত চলাবলৈ মন আছে কৰিলে পাৰামেডিকেল টু টি মডেল টু আই জি এইটো ৰাস্তাত চলাব পাৰে নহ'লে লেডি মাইলছ ৰোড এইটো ৰাস্তাত চলাব পাৰে টি চি পি গেট পৰা লৈ কিনে ৰাজু পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টি পি মডিৰেট আছে কিন্তু আলাগ ৰাস্তাত চলাবলৈ মন আছে কৰিলে টি চি পি গেট টু ৰাজু পইণ্ট চলাব পাৰে নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট চলাব পাৰে নহ'লে খচিজিয়ে ফুলবাৰী টু খচিজিয়ে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তাত চলাব পাৰে ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ডে হ'লে লাইট আছে কিন্তু চাউথ বাউণ্ডে হ'লে হেভি আছে আলাগ ৰাস্তাত চলাবলৈ মন আছে কৈলে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে এইটো ৰাস্তাতে চলাব পাৰে হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টিভি লাইট আছে ট্ৰাফিকটো কিন্তু আপুনি এখন আলাগ ৰাস্তাত চলাবলৈ মন আছে কৈলে বিলিগ্ৰাহাম ৰোড টু দুই ডি বি এছ চলাব পাৰে নহ'লে হাইস্কুল জাংচন টু টি মডেল ৰোড এইটো ৰাস্তাত চলাব পাৰে আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টিভি লাইট আছে কিন্তু আলাগ ৰাস্তাত চলাবলৈ মন আছে কৈলে টি চি বি গেট টু ৰাজু পইণ্ট এইটো ৰাস্তাত চলাব পাৰে এইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰাফিক আপডেট আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব 3 বজাৰ পৰা লৈ কিনে
2: FM Dragoban 103 MHz News, music and entertainment This is FM Dragoban FM 103 MHz
1: Welcome back listeners and good afternoon Ito Akashvani Kohima FM Dragoban 103 MHz Prabhupada Live Phone-in Program Hindi Film Laga Huniya Se